मैं आसपास तेरे और मेरे पास तू है कि नहीं, एक बेमिसाल गीत मिस्टर अंकित तिवारी की आवाज में, gebracht uit de film Roy. En vanaf de film Roy gaan we naar de film Hero. Naar deze pracht van een song, Yada Teria. Geweldig mooi gezongen.